এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, সাম্প্ৰতিক বানত ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 101লৈ বৃদ্ধি, ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষ বন্ধু কাৰ্যসূচী মুকলি, সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে 100 কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাৰ প্ৰথম দিনাই 4টা সোণসহ 17টা পদকেৰে ভাৰতৰ শক্তিশালী প্ৰদৰ্শন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপন কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিৰ্দেশ দিয়ে। ইপিনে দিছপুৰৰ লোকসেৱা ভৱনত আজি বিয়লি 5 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট মন্ত্ৰীগোটৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 137,590 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ

0: ভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও পানীত বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11জন অসমীয়া লোক গুলীবিদ্ধ হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সাংবাদিকৰ আগত কয় যে এই ঘটনা সন্দৰ্ভত সবিশেষ কথা পাতিবৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুক দায়িত্ব দিয়া হৈছে।
1: Today there was a clash in Dhemaji district between Assam and Assam people belongs to Assam and Arunachal, but I have got the information right now that matter has been almost resolved amicably. In depth information about this, I have already deputed my education minister to talk to the counterpart in Arunachal Pradesh. Our DGP also in touch with the counterpart in Arunachal. Our chief secretary is also in touch with Arunachal Pradesh. I think matter has now been resolved. It is a localized conflict, nothing to do with the state as such.
0: ইফালে উত্তেজনাই বিৰাজ কৰা ধেমাজিৰ অসম অৰুণাচলৰ সীমান্ত অঞ্চলত শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অঞ্চলটোলৈ নিৰাপত্তা বাহিনীৰ লোককো মোতায়েন কৰা হৈছে। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষ বন্ধু শীৰ্ষক কাৰ্যসূচী মুকলি কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানত 1.5 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যজুৰি ষষ্ঠ আৰু ইয়াৰ ওপৰৰ শ্ৰেণীত অধ্যয়নৰত 20 লাখ শিক্ষাৰ্থীৰ দ্বাৰা 4 দিনৰ ভিতৰত গছপুলিসমূহ ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে 100 কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। 5 মাহ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্মাণেৰে মুকলি কৰা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লৈ ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে 2027 চনৰ মাৰ্চৰ ভিতৰত বিজ্ঞান নগৰীখনে পূৰ্ণাংগ ৰূপ পাব বুলি আশা প্ৰকাশ কৰে। বিজ্ঞান নগৰীখনক দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ বাবে এটা ডিজিটেল পেনোৰামা, সন্মিলন কেন্দ্ৰ, মিউজিকেল ফাউণ্টেইন, পাৰ্কিঙৰ সা সুবিধা আদি কাম কাজৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ধনৰাশি প্ৰদান কৰিব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যৌথ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ কাম কাজ সম্পূৰ্ণ হৈ উঠিলে সোণাপুৰৰ বিজ্ঞান নগৰীখন দেশৰ ভিতৰতে উৎকৃষ্ট বিজ্ঞান নগৰী হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে সকলো লোককে বিজ্ঞান নগৰী দৰ্শনৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰা সোণাপুৰৰ বিজ্ঞান নগৰীলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা আৰম্ভ কৰা হ'ব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে 150 বিঘা মাটিত নিৰ্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰি 5 মাহ পূৰ্বে ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ কমাৰকুচিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। চৌহদৰ 4 বেৰৰ কাম সোনকালে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট লোকসকলক নিৰ্দেশনা দিয়ে যাতে মুকলি মঞ্চ তথা অন্য প্ৰয়োজনীয় কামসমূহ শীঘ্ৰেই আৰম্ভ কৰিব পৰা যায়।
2: মই অলপ জুবিন ক্ষেত্ৰ কাম কাজৰ যিমানখিনি আগবাঢ়িছে তাৰ এটা পৰ্যালোচনা কৰিলো। আমাৰ PWDৰ কমিশনাৰ চেক্ৰেটাৰী চব আহিছে। আমি খুব সোনকালে ৱালখন কমপ্লিট কৰি নেক্সট অপেন এয়াৰ থিয়েটাৰ সেইখিনি বনাব দিছো। গতিকে মই আমাৰ আৰ্কিটেক্ট বা কণ্ট্ৰেক্টৰ সকলক কৈছো যে যাতে উইদিন অক্টোবৰ নৱেম্বৰ আমাৰ ৱালৰ কামটো কমপ্লিট হয়।
0: মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সংগ দিয়াৰ লগতে লোক নিৰ্মাণ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে

0: নিৰ্মাণৰ অগ্ৰগতিৰ দিশটো পৰ্যালোচনা কৰে। নামনি মাজুলীৰ কৰতীপাৰৰ বিশিষ্ট শিপিনী ৰীতি দলে 2025 চনৰ বাবে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ কৰিছে। যোৱা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰা ৰাষ্ট্ৰীয় বস্ত্ৰ শিল্প বঁটা 2025 গ্ৰহণ কৰি কালি মাজুলীত উপস্থিত হোৱাৰ লগে লগে শিপিনীগৰাকী কমলাবাৰী ফেৰীঘাটত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগ, মাজুলী খণ্ড উন্নয়ন বিষয়াকে ধৰি কেইবাটাও দল সংগঠন তথা গাঁওবাসীয়ে আদৰণি জনায়। কৰতীপাৰ মহৰী চুকতো ঢোলে ডগৰে ফুল গামোচা পিন্ধাই শিপিনীগৰাকীক আদৰণি জনোৱা হয়। নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে কালি গুৱাহাটী বিশ্ববিদ্যালয়ত 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আৰম্ভ কৰা হয়। ডঃ ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচাৰ্য ননীগোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ। এই শিক্ষানুষ্ঠানখনলৈ অহা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ ঐতিহ্য হৃদয়ংগম কৰা উচিত বুলিও উপাচাৰ্য শ্ৰীমহন্তই মন্তব্য কৰে।
1: আমাৰ বিশ্ববিদ্যালয় হৈছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়। ৱে বেক ইট ৱাজ এষ্টাব্লিছড ইন 1948। আৰু এই বিশ্ববিদ্যালয়খন হৈছে অসমৰ জনসাধাৰণে, বিশেষকৈ গোপীনাথ বৰদলৈ নেতৃত্বত দান বৰঙণিৰে বিভিন্ন পৰ্যায়ত অসমৰ আছাম এছেম্বলিত হোৱা বিতৰ্কৰ মাজেদি আমাৰ এই গুৱাহাটী বিশ্ববিদ্যালয়ক, এক জনসাধাৰণৰ জন অভ্যুত্থানৰ মাজেদি এই গুৱাহাটী বিশ্ববিদ্যালয়ক স্থাপন কৰা হৈছে। So you are a part of a legacy, of a rich legacy and heritage. আৰু এই হেৰিটেজৰ লগত তোমালোকে নিজকে জড়িত কৰিবলৈ যিটো এটা সুবিধা পাইছা, তাৰ পূৰ্ণ সহযোগ পূৰ্ণ ব্যৱহাৰ কৰিবা বুলি মই আশা কৰিলো। আৰু নট নেচেচাৰিলি দেট দিছ ইজ দ্য অল্ডেষ্ট ইনষ্টিটিউচন ইন দ্য ৰিজন ইন টাৰ্মছ অফ কোৱালিটি অলছো। This is the only A+ university in the northeastern region. No other universities in the region do have this honor of having been declared as A+ university by the NAC.
0: এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক শৃংখলা, আত্মবিশ্বাস, অধ্যাৱসায় আৰু দায়িত্ববোধৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান জনায়। অসম গৌৰৱ সন্মানেৰে সন্মানিত দুঃসাহসী ক্ৰীড়াবিদ মীনাক্ষী দাসে এই অনুষ্ঠান বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সমাগত স্বাধীনতা দিৱস উপলক্ষে গোৱালপাৰা জিলাৰ প্ৰশাসনেও হৰ ঘৰ তিৰংগা অভিযান চলাইছে। গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত বন্তি প্ৰজ্বলনেৰে কালি হৰ ঘৰ তিৰংগা অনুষ্ঠানৰ আৰম্ভণি কৰে। আজি একেটা স্থানতে শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। 17 আগষ্টলৈকে জিলা প্ৰশাসনে দেশপ্ৰেমমূলক বক্তৃতা, চাইকেল ৰেলী, মহিলাৰ ফুটবল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী আৰম্ভণিৰে পৰা প্ৰথম দিনাই 4টা সোণৰ পদকেৰে মুঠ 17টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। যোৱা দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে 4টা সোণ, 4টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেব্ৰে, ফইল আৰু AP এই 3টা শাখাৰ 6টা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেন্সাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। পুৰুষৰ শাখাৰ ছেব্ৰেত নিখিল বাঘে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ অক্ষয় বাটছেৰে ৰূপৰ পদক অৰ্জন কৰে। অশ্বিনী আৰ্য আৰু লাইশ্ৰম মোৰাম্বাই ব্ৰঞ্জৰ পদক লাভ কৰে। ফয়েল ইভেণ্টত তেজস পাটিলে ৰূপ আৰু হেমা চানাচামে ব্ৰঞ্জৰ পদক লাভ কৰে। AP ইভেণ্টত লোকেশ বেমানীয়ে ৰূপৰ পদক, শৌৰ্য অশ্বিনী আৰু গডৱিন আনবকেছে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ শাখাৰ ফয়েল ইভেণ্টছত জয়েশ আশিতাই সোণৰ আৰু সতীৰ্থ কানাক গোলস্বামীয়ে ৰূপৰ পদক অৰ্জন কৰে। AP ইভেণ্টত প্ৰাচী লোহানে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ নিবেদ্য নায়াৰ আৰু অনুপ্ৰিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে ছেব্ৰে ইভেণ্টত জেফাৰলাইনে সোণ, আখৰীয়ে ৰূপ আৰু শ্ৰেয়া গুপ্তাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11জন অসমীয়া লোক গুলীবিদ্ধ হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম অৰুণাচলীৰ গুলীত ধৰাশায়ী 11 অসমীয়া, আমাৰ অসম কাকতৰ শিৰোনাম ধেমাজিৰ গাঁৱত আক্ৰমণ আগ্ৰাসী অৰুণাচলীৰ, দৈনিক অসম, দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্ট্ৰেল

0: ইমেইল কাকতে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ ৰহাৰ কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কমনৱেলথ গেমছৰ সময়ত গ্লাছগোৰ এখন ৰেষ্টুৰাত ভাৰতৰ অসম্পূৰ্ণ মানচিত্ৰক লৈ আপত্তি জনোৱাৰ বাবে ৰূপৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰত কালি বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লোৱাৰ বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: হাৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টা

0: দানাপুৰত কালি বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লোৱাৰ বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: হাৰ্গড় তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ডিব্ৰুগড়ৰ আমোলাপট্টি গাৰ্ডপাৰা নিবাসী ডিব্ৰুগড়ৰ সাহিত্য সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ অন্যতম প্ৰতিষ্ঠাপক হেমেন বৰদলৈৰ যোৱা নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সাম্প্ৰতিক বানত ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 101লৈ বৃদ্ধি। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষবন্ধু কাৰ্যসূচী মুকলি আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাৰ প্ৰথম দিনাই 4টা সোণসহ 17টা পদকেৰে ভাৰতৰ শক্তিশালী প্ৰদৰ্শন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। ক্ষন্তেক পাছতে জিলাৰ ৰেৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: Lapon apor nang litum. Asami slamar jana lun ang deng long pen, ason son alun arjulong iktanglo. Asami slamar jana lun ang denke, lapon si kang toniglo. Nang litum jaime karjubom laki, Akashwani dipu along pen.
1: Egoreki narsor aruteur ontoratmar. Ahigul dharmaha. Itia? Notun kan phuli?
2: নহয় প্ৰথমে সঞ্চয়
1: প্ৰথমে কাণফুলি
2: শুন প্ৰতিমাহে অলপ বচাওঁ অলপ বিনিয়োগ কৰ আৰু অলপ ইমাৰজেঞ্চিৰ বাবেও সাঁচ যাতে হৈ ৰয় টেনশ্যন ফ্ৰী
1: কিন্তু কাণফুলিৰ কি হ'ব
2: যাবানে দি দিওঁ ইনজেকশ্যন
3: আৰ বি আয়ে কয়
2: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা

0: Nanglitum, lunang deng kajalong laki. Rengka ing tipi kilo nalunjir. Laki akaswani Guwahati Mahabahu. Karbing deng kiva midiam vipen mitar paru plira kris ratombora po kilo hars pen paru toksila ingkora sir kebla pen mega hars pen le paru isira tombora trok henlo. Adun tuang deng dam dia prang pinap karbing deng along. Kopi pisi kilo kipar juponik jima jatanik sana. Penap ke pai pai ni pai. Krihini thalang ani.
1: Namaskar. Akahwani Guwahatir Egontar Batari Hote Moy Mridusmita Horma. মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় রাজ্যৰ সাম্প্রতিক বানত ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে দিশপুৰৰ লোকসেৱা ভৱনত আজি বিয়লি পাঁচ বজাত মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ মন্ত্ৰীগোটৰ এখন বৈঠক অনুষ্ঠিত হ'ব রাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষ বন্ধু শীৰ্ষক কাৰ্যসূচী মুকলি কৰা হৈছে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰব্বী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখনত চলি থকা ক্ষয়ক্ষতিৰ জৰীপ অহা 30 আগষ্টলৈ চলিব শিক্ষকৰ প্ৰথম পৰ্যায়ত পাৰস্পৰিক বদলিৰ তালিকা আজি প্ৰকাশ পাব আৰু পৰৱৰ্তী পৰ্যায়ত বি টি আৰৰ সম্পূৰ্ণ এজন শিক্ষক থকা বিদ্যালয় শিক্ষকসমূহৰ বদলিৰ তালিকা প্ৰকাশ পাব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ

0: আৰক্ষীৰ এখন বিশেষ সজাগতা সভা আজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু কাৰ্বিংডেং কাৰ্যলং বম লাকে কাৰ্বিংডেং কেবা মিডিয়াম বিপেন মিটাৰ ফাৰু প্লিৰা ক্ৰেইচিৰা টবৰা ফ গিলহাৰ্চ পেন ফাৰু টক্সৰা এংকৰা চিৰ কেবলা পেন মেগাহাৰ্চ পেনলে ফাৰু ইচিৰা ইচিৰা টবৰা ট্ৰক হেনল আদন্থ আং দেং দামিগলো নাং চাংপিমাৰ আং দেং আলং পেন জেহু চেপুত আং দেং পিনি জেহু চেপুত আং দেং আলং কাই চিং থুৰ চেল্ফ হেল্প গ্ৰুপ পেন পালমলিন ডেৰাপি লাপেন এৰন ৰংপি আংবং চেল্ফ হেল্প গ্ৰুপ কাচিংথুৰ আলামু জেথান আৰ্জিক সেনা

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। উজনি অসমৰ বিধ্বংসী বানৰ পাছত ৰাজ্যখনৰ বহু কৃষক ৰাইজ এতিয়াও বানৰ আশংকাত ডুবি আছে। কমেই হওক বা বেছিয়েই হওক, বানৰ প্ৰাবল্যই কৃষিকাৰ্যত ব্যাঘাত জন্মায়। অসম এখন কৃষিপ্ৰধান ৰাজ্য হোৱাৰ লগতে বানপ্ৰৱণ অঞ্চলো, সেয়েহে বানপানীৰ সৈতে মোকাবিলা কৰাত আমি আগতকৈ সতৰ্ক হ'ব লাগিব। এই প্ৰসংগতে আজি এটি আলোচনা আগবঢ়াইছোঁ। এই আলোচনাটিৰ আজি প্ৰথম ভাগ শুনক। আলোচনাটিৰ আঁত ধৰি এয়া ভাস্কৰজ্যোতি আচাৰ্য।
1: আজিৰ আলোচনাত আমি বিষয় হিচাপে লৈছোঁ বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য, আৰু এই বিষয়ত আলোচ কৰিবলৈ দুগৰাকী আলোচকক আমি আমন্ত্ৰণ জনাই আনিছোঁ। দুয়োগৰাকী আহিছে ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা, দুয়োগৰাকী বিষয়বস্তু বিশেষজ্ঞ। এয়া ডক্টৰ হিমাদ্ৰী ৰাভা,
2: নমস্কাৰ,
1: আৰু ডক্টৰ পল্লৱী ডেকা,
3: নমস্কাৰ।
1: আপোনালোক দুয়োগৰাকীকে স্বাগতম। এতিয়া আমাৰ আজিৰ যিটো বিষয়, ইয়াতে আছে বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য, কোৱাই হৈছে আপৎকালীন বুলি। আৰু গতিকে আপৎকাল কেতিয়া আহি যায় কোনো তাৰ ঠিক নাই আচলতে, আৰু আমাৰতো ভাদ মাহৰ শেষলৈকে আমাৰ এটা বানৰ সম্ভাৱনা থাকিয়ে যায়। কেতিয়াবা ভাদৰ শেষতো আমাৰ বানপানীৰ ঢল অহা দেখা যায়, আৰু বান অধ্যুষিত অঞ্চলবিলাকৰ যিসকল ৰাইজ, তেওঁলোক এই পৰিস্থিতিৰ কাৰণে সাধাৰণতে অকণমান সাজু হৈ থকা দেখা যায়। তেওঁলোকৰ পৰম্পৰাগত ধাৰণাৰেও তেওঁলোক সাজু হৈ থাকে। কিন্তু এইবেলি উজনি অসমত যিটো হোৱা দেখা গ'ল, সেইটো একেবাৰে এক অসাধাৰণ এখন ছবি আমি দেখিবলৈ পাইছোঁ। ইয়াতে সততে আমাৰ যি ধৰণৰ পৰামৰ্শাৱলী দিয়া হয়, কৃষি পৰামৰ্শাৱলী বা ব্যৱস্থাপনা দিয়া হয়, এই ক্ষেত্ৰত উজনি অসমত একেবাৰে ব্যতিক্ৰম নিশ্চয় হ'ব। কাৰণ তাত যি ধৰণৰ এক ধ্বংসস্তূপত পৰিণত হৈছে, বিশেষকৈ তিনিখন জিলাৰ বেছিভাগ অঞ্চল, গতিকে তাৰ এক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈও আচলতে সময় লাগিব। গতিকে আমি ঠিক

0: সাধাৰণ দৃষ্টিৰে, এক স্বাভাৱিক দৃষ্টিৰে আজি আমি আমাৰ আলোচনাটো আগবঢ়াই নিবলৈ বিচাৰিছোঁ। ইতিমধ্যে বিভিন্ন ঠাইত মানুহৰ খুব ধান ৰোৱা হৈয়ে গৈছে, ধান ৰোৱা কাম সম্পন্ন হৈছে। তথাপি বান অধ্যুষিত অঞ্চলৰ বাবে প্ৰতি বছৰে একোটা ভাবুকি থিয় হৈ থাকেই। বানপানী ব্ৰহ্মপুত্ৰৰে হওক বা আন উপনৈবিলাকৰ পৰাই হওক, তাতে আজিকালি জলবায়ু পৰিৱৰ্তনৰ ফলত বৰষুণৰো খুব তাৰতম্য হোৱা দেখা গৈছে। একে ঠাইতে জোখতকৈ বহুত বেছি বৰষুণ হোৱাও দেখা গৈছে, তাৰ ফলতো বিভিন্ন ঠাইত এনেধৰণৰ ঢল অহা দেখা যায়। গতিকে বান অধ্যুষিত অঞ্চলত ধান খেতি ল'বলগীয়া ব্যৱস্থাপনা সন্দৰ্ভত আৰম্ভণিতে কি ক'ব?
1: হয়, আমাৰ অসমৰ কৃষকসকল মূলতে আমাৰ ধান খেতিৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু এই সময়ছোৱাত আমাৰ দেখা যায় কৃষকসকলে যথেষ্ট আমাৰ বানপানীৰ সন্মুখীন হয় আৰু বিস্তৰ ক্ষতিসাধন হয়। আৰু শেহতীয়াকৈ আমাৰ যিখিনি বানপানী হ'ল, আমাৰ কৃষকসকল বহুতৰে আমাৰ তেওঁলোকে নিজৰ জীৱিকা, মীন পালন, পশুধন আৰু কৃষি খেতি বাতি তেওঁলোকে যথেষ্ট ক্ষতিসাধন হৈছে। আৰু আমি এই সময়ছোৱাত তেওঁলোকৰ লগত আছোঁ আৰু আশা কৰিছোঁ আমাৰ চৰকাৰৰ সা সুবিধা, লগতে আগতীয়া প্ৰস্তুতি আৰু যি বানৰ পাছত ল'বলগীয়া আমাৰ বৈজ্ঞানিক ব্যৱস্থাপনা আছে, সেইবোৰ ল'লে তেওঁলোকে নিশ্চয় আগৰ নিচিনা পুনৰ তেওঁলোকে কৃষি কাৰ্য আৰু জীৱিকা আৰম্ভ কৰিব পাৰিব। আৰু আমি বানৰ পূৰ্বে যিখিনি আমাৰ বান অধ্যুষিত অঞ্চল আছে তেওঁলোকে আমি তেওঁ সেই কৃষকসকলে আগতীয়াকৈ কিছুমান ব্যৱস্থাপনা ল'ব পাৰে। যেনে ধৰক আমাৰ সেইবোৰ অঞ্চলত আমি কিছুমান বানপানী সহনশীল আমি কিছুমান ধানৰ জাত নিৰ্বাচন কৰি ল'ব পাৰোঁ, নাইবা কমদিনীয়া কম সময়ত উৎপাদন হোৱা আমি কিছুমান খেতিও কৰিব পাৰোঁ। আৰু জাত বুলি কমদিনীয়া জাত বা বান সহনশীল জাত বুলি ক'লে আমাৰ আছে জলকুঁৱৰী, জলশ্ৰী, ৰঞ্জিত চাবোৱান, বাহাদুৰ চাবোৱান আদি। আৰু আমি য'ত মানে সম্পূৰ্ণ খেতি নষ্ট হৈছে তাতে আমি কম দিনত আমাৰ উৎপাদন হোৱা শস্য য'ত আমি ধান খেতি কৰিব নোৱাৰোঁ তেনে ক্ষেত্ৰত আমি মগুমাহ, মাটিমাহ, তিল আদি আমি কৰিব পাৰোঁ। তাৰ উপৰিও আমি ধৰক কিছুমান সৰু সৰু ব্যৱস্থা ল'ব পাৰোঁ, সাৱধানতা অৱলম্বন কৰিব পাৰোঁ। যেনে ধৰক আমি যিবোৰ কীটনাশক বীজ, ৰাসায়নিক সাৰ, এইবোৰ আমি অলপ শুকান বা ওখ জেগাত আমি সংৰক্ষণ কৰি ৰাখিব লাগে। লগতে আমি খেতিৰ চাৰিওফালে আমাৰ বান্ধবোৰ আমি মাটি দি আমি মজবুত কৰি ল'ব লাগে, যিবোৰ আমাৰ নলা আদি বা ড্ৰেইন আদি থাকে পানী নিষ্কাশন হোৱা বা পানী ওলাই যোৱা, সেইবোৰ আমি চাফা কৰি ধুনীয়াকৈ আমি ৰাখিব লাগে আগতীয়াকৈ। তেতিয়া আমি কিছু সংখ্যক আমি কিছু বহুখিনি আমি ক্ষতিৰ পৰা অলপ
0: বাচি থাকিব পাৰোঁ, সম্ভাৱ্য ক্ষতিৰ পৰা আমি আঁতৰি থাকিব পাৰিম। যিবিলাক জাতৰ কথা আপুনি কৈছে, জলকুঁৱৰী, জলশ্ৰী, বাহাদুৰ চাবোৱান, ৰঞ্জিত চাবোৱান, এই জাতবিলাক কিছুমান ঠাইত যদি তেওঁলোকে ভালকৈ ৰুবই নোৱাৰিলে, তেনে ক্ষেত্ৰত এতিয়াতো শাওণ মাহ শেষেই হ'বৰ হ'ল, ৰোৱা সময় প্ৰায় সাধাৰণতে উকলি যোৱা বুলি আমি ক'ব লাগিব। কিন্তু এনে ক্ষেত্ৰত দেৰিকৈ ৰুব পৰা এই যিবিলাক জাতৰ কথা ক'লে, এইবিলাক জাত দেৰিকৈও ৰুব পাৰি নেকি?
1: এইবোৰ বানপানী সহনশীল, এইবোৰ মানে আপোনাৰ এসপ্তাহৰ পৰা দুসপ্তাহলৈকে যদি পানীত মানে ডুবি থাকে তেতিয়াও মানে একো নহয়, যদি তাৰ পাছত ওলাই যায় মৰি নাযায়।
0: না, মই এইটো কথা সুধিছোঁ, ধৰি লওক তেওঁলোকে অন্য কিবা জাত ৰুইছিলে, বান আহিল, বানত নষ্ট হ'ল আৰু ইতিমধ্যে শাওণ মাহৰ শেষেই হ'বৰ হ'ল, চাবলৈ যদি যোৱা যায় এতিয়া ভালেখিনি সময় উকলি গৈছে, তেনে ক্ষেত্ৰত এতিয়াও এনেবোৰ জাত ৰুব পৰা যায় নেকি?
1: তেনে ক্ষেত্ৰত য'ত বানপানী হৈ গৈছে আৰু অলৰেডি পলম হৈ গৈছে বহুতখিনি, তেতিয়া আমি বেলেগ কিছুমান জাত আছে তেনেকৈ লগাব পাৰোঁ। আৰু পলমকৈ হোৱা বানপানীৰ ক্ষেত্ৰত আমি অতি কমদিনীয়া জাত, যিবোৰ আমাৰ 90-100 দিনীয়া কৃষিকাল হয়, তাৰ ভিতৰত আমি লুইত, দিচাং, কপিলি, গীতেজ আদি কঠীয়া আমি আগষ্ট মাহৰ শেষলৈকে আমি ৰুব পাৰোঁ। হয়, আৰু আমি এটা কাম কৰিব পাৰোঁ, আমি কঠীয়া আমি নতুনকৈ আমি নকৰাকৈ আমি ডাইৰেক্টলি আমি পোনপটীয়াকৈ আমি মূল পথাৰত ছটিয়াই আমি মানে অংকুৰিত বীজখিনি আমি মূল পথাৰত ছটিয়াই আমি কৰিব পাৰোঁ। তেতিয়া আমাৰ কৃষিকালটো ঠিকে থাকে আৰু আমি সঠিক উৎপাদন পাবলৈও আমি সক্ষম হওঁ।
0: এই পদ্ধতিটো অকণমান বহলাই ক'ব নেকি?
1: হয়, এইটো আমি বোকা মাটিত পোনপটীয়াকৈ সিঁচা ধানৰ পদ্ধতি বুলি কোৱা হয় আৰু এবিধ সঁজুলিৰে কৰিব পাৰোঁ আমি। আৰু এই সঁজুলিবিধেৰে নামটো হয় ড্ৰাম চিডাৰ। ড্ৰাম চিডাৰে আমি ড্ৰাম অংকুৰিত বীজখিনি আমি ড্ৰাম চিডাৰত ভৰাই মাটিডৰা ভালকৈ বোকা কৰি লৈ তাতে আমি শাৰী শাৰীকৈ পোনপটীয়াকৈ আমি শাৰী শাৰীকৈ কৰিব পাৰোঁ।
0: মেচিনটোৱে
1: সেই কামটো কৰি যাব আৰু ধুনীয়াকৈ শাৰী শাৰীকৈ কৰিলে উইডিং কৰা মানে বন বা নিৰণি কৰাটো সহায় হয় আৰু আমাৰ কৃষিকালটো ঠিকে থাকে, লগতে আমাৰ উৎপাদন হ্ৰাস হোৱাটো আমি বহুতখিনি
0: সুকীয়াকৈ আকৌ মানে কঠীয়াতলি প্রস্তুত কৰা কথাটো নাথাকে,
1: কঠীয়াতলি প্রস্তুত কৰা
0: কথাটো নাথাকে, একেবাৰতে ৰুই আছে। এতিয়া আপুনি ক'লে যে ড্ৰাম চিডাৰ মেচিন বুলি ক'লে, এতিয়া আমাৰ কৃষকসকলৰ মনলৈ বা শ্ৰোতাসকলৰ মনলৈ প্ৰশ্ন এটা আহিব যে এইটো মেচিন ক'ত পোৱা যায়, কিমান বা দাম লয়,

0: মেচিনৰ বেছি দাম নহ'ব, মানে ধৰক 500 বা 10,000ৰ ভিতৰত পোৱা যায়। আৰু তেওঁলোকৰ লগত নাথাকিলেও আমাৰ তেওঁলোকৰ স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰ বা কৃষি বিভাগৰ লগত যোগাযোগ কৰিলেও সেই তেওঁলোকে সেইটো পাব পাৰে।
1: অকল লোৱা কামটোৰ কাৰণেহে
2: মেচিনটো যদি কেনেবাকে তেওঁলোকে ব্যৱস্থা কৰিব নোৱাৰে তেতিয়াহ'লে হাতেৰেও তেওঁলোকে ডাইৰেক্ট
1: এতিয়া আপুনি কৈছে যে অংকুৰিত বীজখিনি বুলি, গতিকে সেই অংকুৰিত বীজখিনিও নিশ্চয় আগতে প্ৰস্তুত কৰি ল'ব লাগিব, পোনপটীয়াকৈ সেইটো মানে বীজটো ৰুই দিব নোৱাৰিব নিশ্চয়। সেই প্ৰক্ৰিয়াখিনিৰ কথা ক'ব নেকি?
0: অংকুৰিত বীজখিনি আমি যিটো আমি নিয়মিতভাৱে কৰোঁ তেনেকুৱাই, ধৰক আমি অলপ ডাইৰেক্টলি ৰুলে অকণমান আমাৰ বীজখিনি আপোনাৰ 3-4 কেজি আমি প্ৰতি বিঘাত ল'ব লাগে। লৈ আমি যিটো আমি নিয়মিতভাৱে কৰোঁ তেনেকৈ আমি তিয়াই ধানখিনি তিয়াই লৈ আমি এদিন 1 ঘণ্টা কি কয় 24 ঘণ্টা আমি
1: ঘূৰাই থ'ব লাগে,
0: গাপ দিয়া লাগে। যেতিয়া অংকুৰিত হ'ব 1 বা 2 চেণ্টিমিটাৰ হ'ব তেতিয়া আমি সেই অংকুৰিত বীজখিনি আমি ড্ৰাম চিডাৰত ভৰাই শাৰী শাৰীকৈ কৰিব পাৰোঁ, নহবা বাইদেউ কোৱা ধৰণে আমি নিজে হাতেৰেও আমি ছটিয়াই কৰিব পাৰোঁ।
1: বা কোনো স্থানীয় কৃষক কেইবাজনো লগ হৈ পেলাইও মেচিনটো কিনি ল'ব পাৰে, কাৰণ অকল ৰোৱা কাৰ্যতহে ব্যৱহাৰ হ'ব সেইটো, বাকীখিনি সময়টো এনেই থাকিব।
0: হয়, কিছুমান ফাৰ্ম ভিলেজ মেচিনাৰী বা এনেকুৱা বেংক কিছুমানো থাকে গাঁৱত, আৰু কাষ্টম হায়াৰিং চেণ্টাৰ এইবোৰো থাকে, তেওঁলোকেও এইবোৰ য'ত থাকে যিবোৰ অঞ্চলত থাকে তাৰ পৰাও তেওঁলোকে সেই মেচিনটো পাব পাৰে।
1: এইবাৰ মনলৈ এটা প্ৰশ্ন আহিছে যে এতিয়া ধৰি লওক বানপানী হৈছে, খেতিডৰা দেখিছে আমি বুৰ গৈছে, গতিকে তেনে সময়ছোৱাত কেনেধৰণৰ ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগিব?
2: হয়, যিখিনি অতিৰিক্ত পানী থাকিব সেই অতিৰিক্ত পানীভাগ আমি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগিব অতি শীঘ্ৰে, যিমান সোনকালে পাৰোঁ আমি সেই অতিৰিক্ত পানীভাগ আঁতৰাই পেলাব লাগিব। আৰু যদি সেই ধানখিনি ভালে আছে তেতিয়াহ'লে আমি যদি আমি ভাবোঁ যে তাতে প্ৰয়োজন, আমি নাইট্ৰজেন সাৰ কিছু পৰিমাণে আমি তাতে ছটিয়াই দিব পাৰোঁ বা স্প্ৰে' কৰি দিব পাৰোঁ। তেনেকৈ কৰিলে খেতিডৰা ভাল হৈ উঠিব পুনৰ। আৰু কিন্তু মানে কি হয়, পোক পৰুৱা বেমাৰ আজাৰৰ কথাও আহি পৰে তেনেকুৱা ক্ষেত্ৰত, হৈ থাকোঁতেতো ইমান সমস্যা নহয়, কিন্তু তাৰ পাছত ধৰক যিহেতু
1: পানীখিনি ওলাই গ'ল,
2: খেতিবোৰ তেতিয়া গছ গছনিবোৰ মানে ধান খেতিডৰা অলপমান দুৰ্বল হয়, আৰু তাতে যিহেতু আৰ্দ্ৰতা ভালেখিনি থাকে, গতিকে সেইকাৰণে পোক পৰুৱাৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। গতিকে আমি সেই ক্ষেত্ৰত কি কৰিব পাৰোঁ, পানীভাগটো উলিয়াই দিমেই, তাৰপিছত আমি প্ৰত্যেক সপ্তাহতে 1 বা 2 বাৰকৈ আমি পৰ্যবেক্ষণ কৰিব লাগিব খেতিডৰাত। আমি গৈ পেলাই গছ গছনিত কিবা পোক পৰুৱা আহিছে নেকি লাগিছে নেকি সেইটো পৰিদৰ্শন কৰাটো খুবেই প্ৰয়োজনীয়। যদি দেখিছোঁ আমি ক্ষতিকাৰক মাত্ৰাৰ ওপৰত পোক পৰুৱা আহিছে, এটা দুটা থাকিলে আমি একো কৰিব নালাগে, কিন্তু আমি দেখিছোঁ ক্ষতিকাৰক মাত্ৰাতকৈ অধিক পোক পৰুৱা হৈছে, অৰ্থাৎ এজোপা গছতেই আমি মজা খোৱা পোক ছগাটো আমি দেখিছোঁ এটাকৈ, বা নাইবা তাতে ব্ৰাউন প্লেণ্ট হপাৰ অৰ্থাৎ গাগছ শোহনি পোক আহিছে বা পাতিমেৰুৱা পোক আহিছে, তেতিয়াহ'লে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ কাৰণে আমি প্ৰথমতেই আমি কীটনাশক প্ৰয়োগ নকৰি কিছুমান ব্যৱস্থা কৰিব পাৰোঁ, যেনে ধৰক নিমৰ কিছুমান কীটনাশক পোৱা যায় নিম তেলৰ, বা আমি গাঁৱতেই পোৱা কিছুমান নিমৰ গছৰ পৰা আমি পাত যদি সংগ্ৰহ কৰি আনি তাৰ পৰা ৰস উলিয়াই পেলাই স্প্ৰে' কৰোঁ তেতিয়াও কামত আহিব। তাৰপিছত আমি ইংৰাজী টিয়াখৰৰ দৰে এটা চৰাই বহিব পৰা, পতংগভোজী চৰাই বহিব পৰা সঁজুলি আমি তৈয়াৰ কৰি বিঘাই প্ৰতি 3টাকৈ পুতি দিব পাৰোঁ, নাইবা সেইটো নকৰি আমি বাঁহৰ জেঙো পোনপটীয়াকৈ পুতি দিব পাৰোঁ, তেতিয়া চৰাই বহিও সেই পোক পৰুৱাবোৰ যদি দেখে তেতিয়াহ'লে সেইবোৰ
1: খাবলৈ সুবিধা কৰি দিয়া হয়
2: বহিবৰ কাৰণে। আগৰ দিনত সেইবোৰ কৰিছিলে, কিন্তু লাহে লাহে আমাৰ কৃষকসকলে সেইবোৰ কৰা কমাই দিছে, সেইকাৰণে আমাৰ পোক পৰুৱাৰ সমস্যাও বাঢ়ি যোৱা দেখা গৈছে ঠায়ে ঠায়ে। সেইকাৰণে আমি এইবোৰ ব্যৱস্থা কৰি থাকিব লাগে। আৰু যদি দেখিছোঁ আমাৰ বেছি হৈছে তেতিয়াহ'লে, ক্ষতিকাৰক মাত্ৰাতকৈ বেছি হৈছে তেতিয়াহ'লে, আমি কীটনাশক দৰৱ আমি প্ৰয়োগ কৰিব পাৰোঁ, যেনে ধৰক ক্লৰেণ্ট্ৰেনিলিপ্ৰল নাইবা কাৰ্টাফ হাইড্ৰক্লৰাইড, এনেধৰণৰ নতুন কিছুমান কীটনাশক ওলাইছে, সেইবোৰ আমি 10 লিটাৰ পানীত 3 গ্ৰাম হিচাপত মিহলাই আমি স্প্ৰে' কৰিব পাৰোঁ।
1: আৰু অন্যান্য এতিয়া পোক পতংগৰ সমস্যাবিলাকৰ উপৰিও আমি কেনেধৰণৰ ৰোগ আমি দেখিবলৈ পাওঁ, বিশেষকৈ এনেকুৱা সময়ত যেতিয়া বানপানীৰ কবলত পৰে খেতিডৰাত,
2: হয়
1: তেনে সময়ত আমি কেনেধৰণৰ ৰোগ হোৱা দেখিবলৈ পাওঁ বেছিকৈ?
2: হয়, ৰোগৰ ক্ষেত্ৰত

0: আমি খুব বেছি দেখিবলৈ পাওঁ বানপানীৰ পাছত চিট ফ্লাইট বুলি কয়, অৰ্থাৎ বৌখা জ্বলা। মানে পানীৰ ওপৰৰ যিখিনি গা গছত যি বৌখা চিট বুলি কয়, সেইখন ব্লাইট বেমাৰ হোৱা দেখা যায়। অসমত প্ৰায় আমি যিটো দেখিছোঁ কেভিকে ওদালগুৰিৰ আশে পাশে যিবোৰ অঞ্চল আছিলে, তাতে যোৱা বছৰ আমি ভালেখিনি হোৱা দেখিছোঁ। গতিকে সেয়া হ'ব পাৰে, নাইবা ব্লাষ্ট বুলি এটা বেমাৰ আছে, সেই অৰ্থাৎ মাকুৰ সদৃশ বা চকুৰ দৰে বুলি আমি ক'ব পাৰোঁ, সেই আকৃতিটো তেনেকুৱা দাগ কিছুমান পাতত পৰা দেখা যায়। তাৰোপৰি বেক্টেৰিয়েল লিপ ব্লাইট বুলি এটা বেমাৰ আছে, পাতত ব্লাইট বেমাৰ হয়, পাতৰ মাৰ্জিন অঞ্চল বা কাষৰীয়া অঞ্চলবিলাকত দাগ পৰে, দীঘলীয়াকৈ দাগ পৰে, এনেকুৱা বেমাৰবোৰ হোৱা দেখা যায়। গতিকে এইবিলাক যদি আমি হোৱা দেখোঁ, এতিয়া চিট ফ্লাইটৰ ক্ষেত্ৰত দেখা গৈছে হেক্সাকনাজল নামৰ ৰোগনাশক, আমি ভেঁকুৰনাশক যদি প্ৰয়োগ কৰোঁ, সেয়া ধুনীয়াকৈ কণ্ট্ৰল কৰে বেমাৰবিধ। তাৰোপৰি বেক্টেৰিয়েল লিপ ব্লাইটটো যেতিয়া বেক্টেৰিয়েল বুলি কৈছোৱেই, গতিকে বেক্টেৰিয়া নাশক যেনে ষ্ট্ৰেপ্টোচাইক্লিন বা টেট্ৰাচাইক্লিন এনেকুৱা ধৰণৰ দৰৱ আমি প্ৰয়োগ কৰিব পাৰোঁ। ব্লাষ্টৰ ক্ষেত্ৰত আমি ট্ৰাইচাইক্লোজল নামৰ দৰৱবিধ আমি প্ৰয়োগ কৰিব পাৰোঁ। এনেদৰে কৰিলে আমি সুফল লাভ কৰিম।
1: আমি এইবাৰ উজনি অসমত যি বানপানী হৈছে, এই সময়ছোৱাত আমি প্ৰায়ে বিভিন্ন লেখা মেলাত আমি দেখিবলৈ পাইছোঁ কমিউনিটি নাৰ্চাৰী বুলি। গতিকে এই কমিউনিটি নাৰ্চাৰী ব্যৱস্থাই বান আক্ৰান্ত অঞ্চলৰ ৰাইজক কেনেধৰণে সহায় কৰিব পাৰে, সেই বিষয়ে কিছু ক'ব নেকি?
2: হয়, কমিউনিটি নাৰ্চাৰী আমি অসমীয়াত সমূহীয়া কঠীয়াতলী বুলি কওঁ। যিবোৰ আমাৰ বান আক্ৰান্ত অঞ্চল আছে, সেইবোৰৰ কঠীয়াৰ অভাৱ দূৰ কৰিবলৈ এই সমূহীয়া নাৰ্চাৰী আমি কৰিব পাৰোঁ। আৰু ইয়াৰ বাবে আমি বানপানী নোহোৱা জেগা বা ওখ জেগাত আমি যিসকল কৃষক বানপানীৰ সন্মুখীন হোৱা নাই, তেওঁলোকে ৰাইজক সহায় কৰিবলৈ, আমাৰ কৃষকসকলক সহায় কৰিবলৈ তেওঁলোকে কমিউনিটি নাৰ্চাৰী কৰিব পাৰে। আৰু তেনেস্থলত তেওঁলোকে কঠীয়াতলী প্ৰস্তুত কৰি যিসকলে সময় নাপায় বানপানী হোৱাৰ পিছত, টাইম যাৰ সময় নাথাকে, তেওঁলোকক এই কঠীয়াতলীৰে তেওঁলোকে সহায় কৰিব পাৰে। এইখিনিয়ে আমাৰ সামূহিক কঠীয়াতলী। আৰু এই ক্ষেত্ৰত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহে অসমৰ যথেষ্টখিনি ভূমিকা গ্ৰহণ কৰে। আমাৰ ইতিমধ্যে আমাৰ কমদিনীয়া জাত আমাৰ কৰা হৈছে আমাৰ এই কৃষকসকলক সহায় কৰিবৰ বাবে।
1: এনে পৰিস্থিতিত বা এনে পৰিপ্ৰেক্ষিতত কৃষি বিজ্ঞান কেন্দ্ৰই নিশ্চয় ৰাইজৰ ওচৰত থিয় দিয়ে। হয়,
3: বান অধ্যুষিত অঞ্চলৰ বাবে আপদকালীন ধানৰ কৃষিকাৰ্য শীৰ্ষক আলোচনাটিৰ প্ৰথম ভাগ শুনিলে। আলোচনাটিত ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাৰ সৈতে কথা পাতিলে ভাস্কৰজ্যোতি আচাৰ্যই। এই আলোচনাটিৰ পাছৰ অংশ শুনিবলৈ পাব অহা বৃহস্পতিবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को सम्मान, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय, भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ হালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, গতিকে খেতিয়কসকলে মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানী নোহোৱা ঠাইত শালি ধান ৰোৱাৰ পিছত গোচাবোৰ যদি বিভিন্ন কাৰণত মৰি গৈছে, ঠন ধৰা ধানৰ গোচাসমূহৰ পৰা ওলোৱা পোখা ফালি আনি মৰি যোৱা ঠাইত পুনৰ ৰুই দিয়ক। মগু আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ। এই দুয়োবিধ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মিহি মাটি উপযোগী। ভাল উৎপাদন পাব পৰাকৈ আগতীয়া

ফুলকবি আৰু ব্ৰকলি খেতি কৰিবলৈ হ'লে কৃষকসকলে 15 আগষ্টৰ ভিতৰত বীজ সিঁচি শেষ কৰক। এবিঘা মাটিৰ বাবে 80 গ্ৰাম ফুলকবিৰ বীজৰ আৰু ব্ৰকলিৰ বাবে 70-90 গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত ইতিমধ্যে যিমান কৃষকৰ শালি ধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেওঁলোকে কঠীয়াতলী পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদি নিৰ্বাচন কৰি ল'ব। এই সঁচ আগষ্ট মাহৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহলৈ কঠীয়াতলীত সিঁচিব পাৰি আৰু কঠীয়াৰ বয়স 21-25 দিনৰ হ'লে মূল পথাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ

0: ভাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটিৰ প্ৰস্তুতি আৰু ৰোপণ সাময়িকভাৱে স্থগিত ৰাখিব। মূলা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। বাৰিষা বতৰত পোহনীয়া গৰু ছাগলী, মহ জাকক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সময়ে সময়ে মুখ আৰু ভৰিখন খাৰ অথবা পটাচ পানী দি ধুৱাই পৰিষ্কাৰ কৰি ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে এই সময়ছোৱাত কুঁহিয়াৰ গছবোৰ দ্ৰুতগতিত ওখ হয় আৰু গা গছ ডাঙৰ হয়, যাৰ বাবে উপযুক্ত যতন লোৱাটো অতি প্ৰয়োজনীয়। খেতিডৰাত পানী নিষ্কাশনৰ সুব্যৱস্থা থকাটো দৰকাৰ। আকাশ পৰিষ্কাৰ থকা অৱস্থাতহে কুঁহিয়াৰ খেতিত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।
1: अरे अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहाँ
2: परम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच
1: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এইবাৰ আগবঢ়াইছোঁ পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, তিতাকেৰেলা 2000 টকাৰ পৰা 3000 টকা, তিয়ঁহ 2200 টকাৰ পৰা 2800 টকা, বিলাহী 2200 টকাৰ পৰা 3000 টকা, মিঠালাউৰ প্ৰতি কুইণ্টলৰ দৰ 1700 টকাৰ পৰা 2500 টকাৰ ভিতৰত, অমিতা 1400 টকাৰ পৰা 2000 টকাৰ ভিতৰত, গাজৰ 6000 টকাৰ পৰা 7000 টকা, জলকীয়া 5500 টকাৰ পৰা 7000 টকা, কোমোৰা 1500 টকাৰ পৰা 2000 টকা, জিকা 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, ভোল 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, মূলাৰ দৰ 2000 টকাৰ পৰা 2500 টকা, বিট 4000 টকাৰ পৰা 5000 টকা, বন্ধাকবিৰ শেহতীয়া দৰ প্ৰতি কুইণ্টলত 2000 টকাৰ পৰা 2500 টকা, স্কোৱাশ 1300 টকাৰ পৰা 2000 টকা, কেপচিকাম 2500 টকাৰ পৰা 4000 টকাৰ ভিতৰত, পটল 2000 টকাৰ পৰা 3000 টকাৰ ভিতৰত, ভেন্দি প্ৰতি কুইণ্টলৰ দৰ 3000 টকাৰ পৰা 4000 টকা, কচু 2500 টকাৰ পৰা 3500 টকা, লাও 2000 টকাৰ পৰা 2500 টকা, পালেং শাকৰ 100 মুঠিৰ দৰ 100 টকা, উৰহি প্ৰতি কুইণ্টলত 1500 টকাৰ পৰা 2000 টকা, লেচেৰা 4000 টকাৰ পৰা 5000 টকা, কাজি নেমু প্ৰতি পোণৰ দৰ 120 টকাৰ পৰা 150 টকাৰ ভিতৰত, পদিনা 100 মুঠাত 100 টকা, ধনিয়া পাত 75 মুঠাত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত। এতিয়া শুনক চাউল আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3300 টকাৰ পৰা 4050 টকাৰ ভিতৰত, গোমধান 2000 টকাৰ পৰা 2200 টকাৰ ভিতৰত, মগু 9600 টকাৰ পৰা 12200 টকা, মচুৰ 7700 টকাৰ পৰা 7800 টকা, বুট 7300 টকাৰ পৰা 8400 টকা, মাটি দাইল 10600 টকাৰ পৰা 14500 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ 8900 টকাৰ পৰা 11400 টকাৰ ভিতৰত, মচুৰ দাইল 7200 টকাৰ পৰা 9100 টকাৰ ভিতৰত, ৰহৰ দাইল 10000 টকাৰ পৰা 12800 টকাৰ ভিতৰত, বুটৰ দাইল 7500 টকাৰ পৰা 8000 টকাৰ ভিতৰত। আলুৰ প্ৰতি কুইণ্টলৰ বজাৰ দৰ 1000 টকাৰ পৰা 1600 টকা, পিঁয়াজ 3500 টকাৰ পৰা 4000 টকা, সৰিয়হ 6500 টকাৰ পৰা 6800 টকা, তিল 14000 টকাৰ পৰা 16000 টকাৰ ভিতৰত, ধনিয়া 1500 টকাৰ পৰা 17000 টকাৰ ভিতৰত,

আদা 11,000 টকাৰ পৰা 13,000 টকাৰ ভিতৰত, শুকান জলকীয়া 20,000 টকাৰ পৰা 22,000 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,200 টকাৰ পৰা 6,600 টকা, চেনীৰ শেহতীয়া বজাৰ দৰ প্ৰতি কুইণ্টলত 4,700 টকাৰ পৰা 5,400 টকা, তামোলৰ প্ৰতি পোনৰ দৰ 325 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,180 টকাৰ পৰা 2,560 টকা, 15 কেজিৰ বনস্পতি ঘিৰ টিনৰ দৰ 2,250 টকাৰ পৰা 2,280 টকাৰ ভিতৰত, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ দৰ 2,500 টকাৰ পৰা 2,600 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনো আহক ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ এটি লোকগীত।

ৰামেশ্বৰ পাঠকৰ কণ্ঠত লোকগীতটি শুনিলে। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, উজনিৰ বানত বেয়াকৈ প্ৰভাৱিত বিদ্যালয়ত 15 আগষ্টৰ পাছত পাঠদান, বানপীড়িতসকলক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, মহিলাৰ ক্ষেত্ৰত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেশ্যন মুকলি, মাজুলীক ইউনেস্ক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসভাত সাংসদ যোগেন মোহনৰ আহ্বান আৰু স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচী। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 441খন গাঁৱৰ 1,12,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভগা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ 5টা স্থানৰ ভিতৰত 4টা স্থানতে মথাউৰিৰ ছিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শোলমাৰাত এই কাম শেষ পৰ্যায়ত আছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত দেওবাৰৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। সম্প্ৰতি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰী গোটৰ বৈঠক চলি আছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি মহিলাৰ ক্ষেত্ৰত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেশ্যন মুকলি কৰে। অসম ৰাজ্যিক মহিলা আয়োগে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই এপ্লিকেশ্যন বিকশাই তুলিছে। শ্ৰীমতী নেওগে সামাজিক মাধ্যমযোগে কয় যে বহিৰাজ্যত থকা অসমৰ মহিলাৰ উপৰি ৰাজ্যৰ মহিলাসকলেও এই এপ্লিকেশ্যনৰ জৰিয়তে ক্ষিপ্ৰতাৰে অভিযোগ দাখিল কৰিব পাৰিব। এপ্লিকেশ্যনটোৱে এই অভিযোগসমূহ সংশ্লিষ্ট পক্ষলৈ প্ৰেৰণ কৰি সময়মতে ব্যৱস্থা গ্ৰহণত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অংশ লৈ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই সমাজৰ সকলো স্তৰৰ মহিলাৰ সুবিধা

0: অর্থে এই এপ্লিকেশনটো অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
1: মহিলাসকলৰ সুৰক্ষাৰ কাৰণে সুবিধাৰ্থে মোবাইল এপ এটা আমি আজি মুকলি কৰিম। এই মোবাইল এপটোৰ জৰিয়তে মই ভাবোঁ যে এটা মহিলাসকলৰ সাহস এটাও হ'ব আৰু আমাক মানে ডিৰেক্টলি জনোৱাৰ কাৰণে এটা খুব সুন্দৰ এটা প্ৰক্ৰিয়া হ'ব। বিভিন্ন ধৰণৰ হিতকাৰী থাকিবই, অসমীয়া, হিন্দী, ইংলিছ তিনিটাই থাকিব। গতিকে তাত সেই এপটো প্রথমতেতো ডাউনলোড কৰিব আপোনাৰ যিকোনো স্মাৰ্টফোনৰ জৰিয়তে। গতিকে তাতে আপোনাৰ গোটেইবিলাক এটা খালি নাম্বাৰটো ৰেজিষ্টাৰ হ'ব লাগে, ধৰক মোবাইল নাম্বাৰটো। অটিপি এটা যাব, তাৰপিছত সেই অটিপিটো যেতিয়া আপুনি ফিল আপ কৰিব তাৰপিছতে আবেদনখন আহিব। সেই আবেদনখনতে আপোনাৰ লিখাই থাকিব যে আপোনাৰ কেনেকুৱা ধৰণৰ সমস্যা আছে। গতিকে আপুনি টিক মাৰ্ক দি দি গৈ থাকিলে হ'ল, একদম ইজি প্ৰচেছ। আৰু যদি কোনোবা মহিলা বা তেনেকুৱা ধৰণৰ যদি মানে স্মাৰ্টফোন নাইও, মই ভাবোঁ যে মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, যদি কোনোবা সচেতন ব্যক্তি, সক্ৰিয় ব্যক্তি, পুৰুষ বা মহিলাই, যদি কোনোবা তেনেকুৱা মহিলাৰ যদি কিবা ধৰণৰ কেছ থাকে তেতিয়ালৈকে এই এপটোৰ জৰিয়তেও তেওঁলোকে আমাক এই গোচৰটো দিব পাৰিব।
0: ৰাজ্যসভাৰ সাংসদ যোগেন মহনে মাজুলীক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। ৰাজ্যসভাত বিশেষ উল্লেখৰ জৰিয়তে বিষয়টো উত্থাপন কৰি অসমৰ সাংসদগৰাকীয়ে কয় যে মাজুলী ৰাজ্যৰ সাংস্কৃতিক আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ কেন্দ্ৰস্বৰূপ। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটো মুখা শিল্প, সাঁচিপাতৰ পুথিৰ সংৰক্ষণ, সংগীত আৰু চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰাণস্বৰূপ বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইউনেস্কোৰ স্বীকৃতিয়ে মাজুলীক ভাৰতীয় সভ্যতা, সাংস্কৃতিক বিবিধতাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।
2: UNESCO World Heritage Site is attached to Majuli in Assam, a globally significant cultural landscape and a special and cultural heart of Assam. Majuli is the cradle of the new Vaishnav traditional founded by Mahapurukh Srimant Shankardev and in renewed for its historic status, traditional promoting arts, mark making, manuscript preservation, music, dance and rich cultural traditions. Its unique heritage makes it an important representation of Indian civilization and cultural diversity. Although Majuli has been included in India's UNESCO tentative list since 2004, it is yet to be inscribed on the UNESCO World Heritage List. The island is also facing serious threats from river erosion, recurrent floods and climate related challenges.
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
3: সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনেও হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰিছে। গোৱালপাৰাৰ জিলা আয়ুক্ত কাৰ্যালয়ত এই উপলক্ষে আজি শিক্ষাৰ্থীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে 17 আগষ্টলৈকে জিলা প্ৰশাসনে দেশপ্ৰেমমূলক বক্তৃতা, চাইকেল সমদল, মহিলাৰ ফুটবল খেল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে হৰ ঘৰ তিৰংগা অভিযানত দেশৰ সকলো নাগৰিককে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয় স্পৰ্শ কৰিছে। মন্ত্ৰী শ্ৰীশ্বাহে তিৰংগা পতাকা উত্তোলন কৰি হৰ ঘৰ তিৰংগা .com-ত চেলফি আপলোড কৰিবলৈও জনসাধাৰণক আহ্বান জনায়। বৰপেটা জিলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে কেইবাঠাইতো ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছপুলি বিতৰণ, কুইজ প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় গীতৰ পৰিৱেশন কৰা হয়। জিলাখনত স্বাধীনতা দিৱসৰ জিলা পৰ্যায়ৰ উদযাপনৰ আখৰাও ইতিমধ্যে আৰম্ভ হৈছে। শিলচৰত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চূড়ান্ত কৰিবলৈ আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন পৌৰসভা এলেকাত বিশেষ স্বচ্ছতা অভিযান চলোৱা হৈছে। ইফালে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত মটৰচাইকেল সমদল আৰু চাফাই অভিযান চলোৱা হয়। কাৰ্বি আংলং জিলাতো হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা দিৱসৰ উপলক্ষে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ স্থাপনৰ এলানি কাৰ্যসূচী হাতত লোৱা হৈছে। সমাগত স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলাতো জিলা আয়ুক্তই এখন সংবাদমেলযোগে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগতে বন্দে মাতৰমৰ পৰিৱেশন আৰু অন্যান্য প্ৰস্তুতি সন্দৰ্ভত ব্যক্ত কৰে। ৰাজ্য চৰকাৰে বৃক্ষবন্ধু অভিযানৰ অধীনত 4 দিনত 6ষ্ঠ শ্ৰেণীৰ ওপৰৰ 22 লক্ষাধিক ছাত্ৰ ছাত্ৰীৰ দ্বাৰা 1.5 কোটি গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এই অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যখনত সেউজ আৱৰণ সৃষ্টিৰ বাবে সকলোকে বৃক্ষবন্ধু হবলৈ আহ্বান জনায়।
4: আজিৰে পৰা অসমত 21,30,000 ছাত্ৰ

0: ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় 12,000খন শিক্ষানুষ্ঠানৰ পৰা অংশগ্ৰহণ কৰি 1.5 কোটিতকৈ অধিক বৃক্ষ লগোৱাৰ কাৰণে আজিৰ পৰা এই অমৃত বৃক্ষ আন্দোলনৰ কাম আৰম্ভ কৰিলে আৰু সকলোকে বৃক্ষবন্ধু হ'বৰ কাৰণে মই আহ্বান জনাইছো। আজি আমি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আনুষ্ঠানিকভাৱে ইয়াৰ শুভাৰম্ভ কৰিলোঁ আৰু ইয়াৰ লগত প্ৰায় 11,000তকৈ অধিক বিদ্যালয় সংযোগ হৈ আছিল আৰু প্ৰত্যেক বিদ্যালয়তে আমাৰ এই 21 লাখ ছাত্ৰ ছাত্ৰী উপস্থিত থাকি তাত আমি গছপুলি বিতৰণ কৰিছোঁ আৰু প্ৰত্যেককে আমি 6-7 জোপাকৈ গছ দিছোঁ আৰু সকলো গছেই খুব ভাল গছ আমাৰ ফরেস্ট ডিপার্টমেন্টের নার্সারিত করা আর এই গছসমূহ তেওঁলোকে বিভিন্ন স্থানত লগাবর কারণে আমি আগ্রহ রাখি আর তার লগে লগে যতেই লগাই তার একটা জিওটেক ফটো আর ছমাহ পিছত জানুয়ারি মাহত পুনের একটা জিওটেক ফটো দিব আর এই দুইটা জিওটেক ফটো আমি চাই তার সার্ভাইভেল তো আমি গম পাম আর তার লগে লগে আমি তেখেতসকলক এখন বৃক্ষবন্ধু নামেরে প্রমাণপত্র দিম।
1: বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি দিশপুৰত আয়োজিত এখন বৈঠকত গুৱাহাটীৰ বিজ্ঞান নগৰীৰ পৰৱৰ্তী পৰ্যায়ৰ কাম কাজ আৰু 12খন জিলাত নিৰ্মীয়মান বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা কৰে। বৈঠকত গুৱাহাটী বিজ্ঞান নগৰীৰ প্ৰকল্পত ডিজিটেল পেনোৰামা, অত্যাধুনিক বিজ্ঞান সভাকক্ষকে ধৰি নতুনকৈ সংলগ্ন কৰিবলৈ লোৱা উপাদানসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰি বৈঠকত ৰাজ্যৰ 12খন জিলাত নিৰ্মাণ হৈ থকা জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল ঝা, বিজ্ঞান নগৰী প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডঃ জয়দীপ বৰুৱা, লোক নিৰ্মাণ বিভাগৰ গৃহ শাখাৰ মুখ্য অভিযন্তা মহেন্দ্ৰ মোহন দাসৰ লগতে নিৰ্মাণ কাৰ্য চলি থকা জিলা বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণ কাৰ্যৰ তদাৰকী সংমণ্ডলিক অভিযন্তাসকল বৈঠকত উপস্থিত থাকে। ৰাজ্যত শিক্ষকৰ বদলি প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। গুৱাহাটীৰ জনতা ভৱনত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃবৰ্গৰ সৈতে মিলিত বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকলে পৰ্টেলযোগে পাৰস্পৰিক বদলি ল'ব পাৰিব। তেওঁ কয় যে অসম প্ৰথম পৰ্যায়ত পাৰস্পৰিক বদলিৰ তালিকা প্ৰকাশ পাব আৰু পৰৱৰ্তী পৰ্যায়ত বিটিআৰ সম্পূৰ্ণ হোৱা এজন শিক্ষক থকা বিদ্যালয় শিক্ষকসমূহৰ বদলিৰ তালিকা প্ৰকাশ পাব। তেওঁ কয় যে পূৰ্বৰ ঠিকাভিত্তিক আৰু বৰ্তমান নিয়মীয়া হোৱা শিক্ষকসকলৰ দৰমহা ইতিমধ্যে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে। অনাগত দিনত বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলে নিয়মীয়াকৈ ট্ৰেজাৰী ব্যৱস্থাৰে দৰমহা লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। সমগ্ৰ শিক্ষাৰ অধীনত শিক্ষাভিত্তিক শিক্ষকসকলৰ দৰমহা আজি মুকলি কৰি দিয়া তেওঁ অৱগত কৰে। শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউত বানৰ কবলত থকা বিদ্যালয়ত 15 আগষ্টৰ পাছত পাঠদান হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে বান প্ৰভাৱিত জিলাকেইখনত এতিয়াও 150ত বিদ্যালয় জলমগ্ন হৈ আছে অথবা বোকা পলসে পুতি পেলাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই বিদ্যালয়সমূহৰ পাঠদানত বিলম্ব হোৱা বুলি তেওঁ কয়।
2: বানপীড়িত অঞ্চলত শিক্ষাৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে আমি পাৰ্যমানে চেষ্টা কৰিছোঁ। 1 তাৰিখৰ পৰা গৰম বন্ধটো সম্প্ৰসাৰণ কৰি দিয়া হৈছিলে 10 তাৰিখে আৰু 10 তাৰিখে আমাৰ বিদ্যালয়সমূহ খুলিছে। কিন্তু মই আজি ৰাতিপুৱাও এইটো এছেছ কৰিছোঁ, আমাৰ একাংশ বিদ্যালয় আমাৰ এতিয়াও খুলিবলৈ বাকী আছে। এতিয়ালৈকে আমি চৰাইদেউ জিলাত 741খন বিদ্যালয়ে আমি খুলিবলৈ সক্ষম হৈছোঁ। মাত্ৰ 2খন স্কুল চৰাইদেউত খুলিবলৈ বাকী আছে, সেই দুখনো আমি খুব কম দিনৰ ভিতৰত আমি খোলাৰ কাৰণে চেষ্টা কৰিম। শিৱসাগৰ জিলাত আমাৰ 1,222খন বিদ্যালয় আছিল, তাৰে ভিতৰত 1,068খন বিদ্যালয় খুলিলে। আক্ৰান্ত হৈছিলে 555খন গাঁও, তাৰে 401খন বিদ্যালয় ইতিমধ্যে পাঠদান আৰম্ভ হ'ল, যোৱাকালি খুলিলে। এতিয়াও আমি খুলিব নোৱাৰা বা খোলাৰ পৰিৱেশ নোহোৱা বিদ্যালয়ৰ সংখ্যা হ'ল 154।
1: মন্ত্ৰীগৰাকীয়ে কয় যে আন্দোলনত নমা SRD শিক্ষকে আজি দৰমহা লাভ কৰিব। পূৰ্বতে 15,000 SRD শিক্ষকৰ ভিতৰত 200ত শিক্ষকে দৰমহা লাভ কৰা নাছিল যদিও আজি দৰমহা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
3: মৰিগাঁৱত প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ মিডিয়া কৰ্মশালা বাৰ্তা আজি অনুষ্ঠিত হয়। এই কৰ্মশালাত PIB গুৱাহাটীৰ যুটীয়া সঞ্চালক পাৱনী গুপ্তা আৰু জিলা আয়ুক্ত সৃষ্টি সিং উপস্থিত থাকে। কৰ্মশালাত চৰকাৰ আৰু সংবাদ মাধ্যমৰ মাজত সমন্বয় শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰা হয়। গতিশীল সময়ৰ ছন্দত জীৱনৰ ছবি অঁকা নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। 1941চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা গীতিকাৰগৰাকীয়ে বিগত বছৰৰ এই দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। 100ত আৰু 500ত গীত ৰচনাৰে অসমীয়া গীতি সাহিত্য আৰু অভিনয় ক্ষেত্ৰক সমৃদ্ধ কৰি যোৱা হেমন্ত দত্তই উপপথ, অনিৰ্বাণ, খৰ সংসাৰ, মন মন্দিৰ, শেৱালী, প্ৰভাতী পক্ষীৰ গান, দীনবন্ধুকে

কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। প্ৰফুল্ল বৰাৰ কাহিনীৰে উপপথ নামৰ চলচ্চিত্ৰখন তেওঁ পৰিচালনা কৰিছিল। ভৱেন বৰুৱা বঁটা, ভৱেন্দ্ৰনাথ শইকীয়া বঁটাকে ধৰি কেইবাটাও বঁটাৰে সন্মানিত প্ৰয়াত দত্তৰ গীতসমূহে আজিও শ্ৰোতাৰ হৃদয়ক খোৰাক যোগাই আছে। তেওঁৰ গীতবোৰত জয়ন্ত হাজৰিকা, চাৰুগোহাঁই, ৰিদীপ দত্ত, ঋতুপৰ্ণ শৰ্মা, জুবিন গাৰ্গৰ লগতে কেইবাগৰাকীও শিল্পীয়ে কণ্ঠনি কৰাইছে। এটা নষ্ট ল'ৰাৰ গল্প, পথ, টাইটানিক, সেন্দুৰ, আকাশৰ দৰে মন, জেতুকা পাতৰ ৰং আদি তেওঁৰ উল্লেখযোগ্য নাটক। এইগৰাকী স্বনামধন্য শিল্পীৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। উজনিৰ বানত বেয়াকৈ প্ৰভাৱিত বিদ্যালয়ত 15 আগষ্টৰ পাছত পাঠদান। বান পীড়িতসকলক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। মহিলাৰ ক্ষেত্ৰত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেচন মুকলি। মাজুলীক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসভাত সাংসদ যোগেন মোহনৰ আহ্বান। আৰু স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচী।